0: আনচাৰৰ নিখুৰাংঠাই বুথু নিখুৰাংহাৰ জাপথাইনি প্ৰগ্ৰাম উদয় আখন্ধৱালা নালাইলাইনিং চাইনচিনি গ্ৰাউজমা দুষ্কান্তা দুল নলাইনি আনচাৰৰ নিখুৰাংঠাই খনালাইনাং
1: ক্ৰিপনে হামজাওমা খাসাওমা খনাৰিহি যিনি দলু নলাইন সিং আনচাৰাওনি খুৰাংঠাইকে খনাৰি লাডু এৰাহা দিনি শ্ৰেবা মুখ্ৰী শ্ৰেবা খাৰমিন শ্ৰেবা ৰজাবটাই খনাৰিনাং দুচগাংঠাওহা বুটুচিনি খুৰাংহা ৰজাবটাই থাইচি খনাৰিনাং ৰজাবিয়াৰাওনি বুমু জাকাদে মুনমিতা বৰ্মন সোণাক্ষী বৰ্মন অৰে বিতশ্ৰী বৰ্মন